জৰাওহে নহয় লাইফিনে এছ এম এছ চাবতা মাছি হকা আনি মং স্মৃতি দেৱবৰ্মা পুং কাহাম বাই আনি পাৰা মালিয়া মোৰা ৰজা পুং খনাৰদি বাই ৱা খেতি দেৱবৰ্মানি শাল বছক টংনাই আনি অসংসাৰ হামবাই হেংকে বুকুক ৱা খেতিনি ৰজা পুং খানাহিনী কহৰকা বুকুক স্মৃতি দেৱবৰ্মা হেংকে ফাইদি খনালাইনাই অজৰাও বিনি খানা টকচাকমানি অ ৰজা পুং চাৰে চা পইণ্ট অফ মেঘাৰ্ছ এফ এম উজ্জিন্ত হাইকে বুকুক স্মৃতি খানাদি নিনি খানা টকচাকমানি অ ৰজা পুং

0: 사똥 마보 사똥가 소리 럭시 뭐지 탕바 시오 사바이 꼭 살라이 정라실라 어앵 들게스 덩크
1: 아노 용무라
0: 아숙디니 디니 바하이 아탄 코타 라마 코레 샤바이 갈라 코노 코버레 또위파
1: 코노 코버 그르이 용무라
0: 찐이데 데 코버럭 샤바이시 제 탕고 힌 탕마니 랑 부샤 또 러허리야노 보부드히라 똥마이 사바이 히니파노 지티라 러허리야 बरो हाय बुइबा फातरा साकेले खाने करै दे आहे पन नवरां कोशा रह कत ते शपन कसां खमो
1: बापा रे उफ सातुं खा पा पा पा आ नो बास की जपन फाइलिया आ मु फांगोले रो सिमोजी थांगो सिवो सेकोनी बुमा आनो तुसी कीजा खाने करा दे
0: आओ
1: तमो बाबू चिकोनी नमा खाय बाहिं खा
2: हमिया आगिन हाइनता
0: हिंदी तोय
1: होनी ओ साबोंखु साबो आइम दुगेस दे
3: आनो योमसला कक सालाय दंखाटा
1: आहा आ सिनि नुखुनि कथ मारोंनो दे दे सावै बाय बाय बु साबु तुइर सुगिया खुरुचि सुगिया ताबु ततर बायखा करिर बायखा तग रग बुकरां सगय पुरा खामा हा आ আনি বা আহাইং গুই তং বাইখা তাম সালাং সিনানি
3: খাটা তুই দি অংসলা সালসাইয়া সালসা মরণ নিসাইয়া সে ওই কি ফিল্লে মা ফাইয়ানো চাকরি খাই হিন নে আরো মামাং দিন থাংসুক মা
0: আবুদা অংসে অংসে বিহিরনি কক না হিন দে আস অং অং বিহিরনি কক সামা বা নরে মায়া দে আংলা আ ক কাহাম করং থাং মা বয়া নগা ওয়ালা সি থাং মানে আবুনা দে আসাই মা আসানা নি কাই কগলিয়ো কামো সানানে চংদা হামলিয়া না কি চিনে তমুংদা হামলিয়া মাতাই রক্ষে সাওয়াই মানছি ও অতেই মা সাব শরীর গো হামিয়া চাকরি ফানছে না তুগুই মান খাম মরে তমুং হিঞ্জাকছি কপাল হায়ানে জরা চখেরে বুডুক তো মন না হিন
3: হিঙ্গাই অমরে অঞ্চলা আং থাংরাছি নুকাই
0: হিঙ্গাই
1: দিবন জরা মাইরফান চাই চাই খামন্তা গে
3: তালিয়া অঞ্চলা
0: সাদিতা
1: সেকুনি বুমা হিন্দু খাই সাতুনি চরা
0: হিন্দি খাই
1: ও চরানি বখর সাম বংলিয়া তুই রফা লুই নাই লাইয়া ন
0: হিন্দি
1: হিন্দি রমনি
0: বসা দি বাবু
1: বসা দি বাবু
0: হিন্দি
1: হিন্দি ন রমনি হিন্দি
0: রমনি
1: হিন্দি